yar si den ji sang la ni chen nan bi geng kem zeng de na ti tar ta na ba su ge san xin nong zhen ban nan zong de gu nian chen kong wo ge le long chen ji de bin bi wa nong chen ji bo ni ta dong ge li zeng yin zhuo nan ba de na ta ri ge li chen ji nong de a ji ng er jin de ke bu mo mi li zeng nga xin ken ji zhuo bu de ge le wa ta de lesson ga cha no ba zu ko de gi yo na ti rang ge lesson de ge chi thu min cham ri le ge la man de mo ge lang wi ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང

zarsi she tharang wi kanjin kawi jong ge san kan zhou bo lan ge ni gong chen an bi kan kam de mo ti da tang na ma zo nian nam dan jiao jin ban dai na zong jiang zhong nian cheng ge wo shi le long cheng ge ni gong ta dong wo nu lu rin ye ke ke lin zhen yin yang ge lin zhen de yang ni na ba zo zong ge dan gong zhen yi nga na zhu bia yin na de ge lin zhen di yang zhou bo zo ni gong kom sang ge din sam de zhuo ji ge nang wa jia bo de da xi sha ge jiao xin chang ni jin ta bi mo de xia ते जोबना बा देन ग्लिन्सन देन सोजिन आं हारजिन द छामबा नि नमो जक गयो देन ग छामबा दोंय ना लोसुं खैजि सालंग छामबा द गोरु जाबियो देन ग लोसुं खैजि सालंग छामबा नि नङा ngana tharsin loma zin se gunan da kha samba ko du jabyo den ge dan si gen zhen so so yin nan zong lu chin wo li ge so ru so blang ge ma rum tharsin loma a lo zhu la ji ja ra lo zhu nam ji cheng de ni ga yin ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ